এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত সাময়িকভাৱে বন্ধ হৈ থকা চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰা চতুৰ্থ পৰ্যায় মুকলি। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা। কাজি নেমুৰ সংৰক্ষণ প্ৰযুক্তিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ কৃতিত্ব। আৰু তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক পৰাস্ত কৰি ইংলেণ্ডৰ সমতা স্থাপন। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক মিটাং বাতৰি। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা

0: কেইবাখনো জনকল্যাণমূলক আঁচনি আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে। সেই অনুসৰি অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততেই ৰাজহুৱা সভা আয়োজন কৰি হিতাধিকাৰীসকলক সেইদিনা আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ইফালে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতেই অহা 6 আৰু 7 আগষ্টৰ পৰা নিযুত মইনা আৰু নিযুত বাম্বু আঁচনিও আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে মহাবিদ্যালয়সমূহত প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পন্ন কৰি প্ৰমাণ পত্ৰ ঘূৰাই দিব আৰু ৰাজ্য চৰকাৰে এমাহৰ ভিতৰতেই যাৱতীয় কাৰ্য সম্পাদন কৰাৰ পাছত শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ এই আঁচনিৰ সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগষ্টৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল চেনি আৰু দাইল বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব। ইপিনে স্নাতক ছাত্ৰ ছাত্ৰীসকলে অহা ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব বুলিও তেওঁ কয়। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰেই 2 লাখ চৰকাৰী পদত নতুন নিযুক্তি প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদানৰ লগতে নতুনকৈ 50,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে।
1: 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। 6 আৰু 7 আগষ্ট তাৰিখে আমি কলেজসমূহত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলোঁ, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ প্ৰস্তাৱ কৰিছিলোঁ, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল, এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম।
0: ভূমি সংস্কাৰ তথা খিলঞ্জীয়া ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা 1, 2 আৰু 3ৰ অধীনত ইতিমধ্যে প্ৰায় 10 লাখ লোক উপকৃত হৈছে যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ থকাত অহা 25 ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ 4th পৰ্যায় মুকলি কৰা হ'ব। বঞ্চিত লোকসকলে বিশেষ অনলাইন পৰ্টেলযোগে ভূমি সম্পৰ্কে অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব।
1: আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰা সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দিম।
0: ডঃ শৰ্মাই কালি নিজৰ পুথিভঁৰালৰ পৰা পোনপটীয়াকৈ ভাষণ দি ৰাইজৰ প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ঘৰত ৰাখি পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। ডঃ শৰ্মাই অসমৰ উন্নয়নৰ ৰূপৰেখাৰ বিভিন্ন দিশ আলোকপাত কৰাৰ লগতে চাহ উদ্যোগক অধিক লাভজনক কৰি তুলিবলৈ অৰ্থডক্স আৰু মাটচা চাহৰ উৎপাদন বৃদ্ধিৰ লগতে ৰপ্তানিৰ দিশটো ত্বৰান্বিত কৰাৰ কথা উল্লেখ কৰে। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা চাহ খেতিয়কসকললৈ ৰাজসাহায্য আগবঢ়োৱাৰ কথা তেওঁ বিশেষভাৱে উনুকিয়ায়। ইয়াৰ লগতে তেওঁ কৃষিখণ্ডৰ সবলীকৰণ, জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, সেউজ শক্তি, শক্তি উৎপাদন আদি দিশত ল'বলগীয়া চৰকাৰী পদক্ষেপৰ বিষয়েও জনসাধাৰণক অৱগত কৰে। ৰাজ্যৰ ঐতিহ্য আৰু পৰ্যটনৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাশী বিশ্বনাথৰ দৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰত কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। 2024 চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কামৰ শিলান্যাস কৰিছিল যদিও আইনী বাধাৰ বাবে নিৰ্মাণ কাৰ্য স্থবিৰ হৈ আছিল। সম্প্ৰতি এই বাধা আঁতৰি যোৱাত প্ৰায় 500 কোটি টকা ব্যয়েৰে এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কোচবিহাৰত থকা মধুপুৰ সত্ৰক বটদ্ৰৱাৰ দৰে আটকধুনীয়াকৈ পুনৰ নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই বিষয়ে পশ্চিমবংগ চৰকাৰৰ লগত হোৱা ফলপ্ৰসূ আলোচনাৰ কথাও জানিবলৈ দিয়ে। ডঃ শৰ্মাই কাৰেংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ লগতে 2028 চনত যোৰহাট মাজুলী সংযোগী দলংখন মুকলি কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ খহনীয়াক লৈ চিন্তা ব্যক্ত কৰাৰ লগতে ধেমাজি আৰু লখিমপুৰৰ বানত ক্ষতিগ্ৰস্ত ৰাইজক ৰাজ্য চৰকাৰে সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। অৱশ্যে এইবাৰৰ প্ৰথমটো বানত জিলাখনৰ কোনো এটা মথাউৰি নভঙাটো ইতিবাচক দিশ বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত বৰফুকনৰ জীৱনক লৈ এখন ব্যয়বহুল বাজেটৰ ছবি নিৰ্মাণৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইতিমধ্যে বলিউডৰ প্ৰখ্যাত পৰিচালক আদিত্য ধৰৰ লগত এই বিষয়ে আলোচনা কৰা হৈছে। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ

0: স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ বৈপ্লৱী পৰিৱৰ্তন আহিছে। তেওঁ কয় যে যোৱা 10 বছৰত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। অহা 5 বছৰত পুনৰ 10খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীসিংহলে কয় যে দেশৰ ভিতৰতে অন্যতম হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে। 3000 বিছনাযুক্ত এই চিকিৎসালয়খন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলিও তেওঁ উল্লেখ কৰে।
1: কাম কাজ চলি আছে, বহুত সময় নাই, এবছৰে হ'ব বুলি আপোনালোকে ধৰি চলক। যোৱা 10 বছৰ 6টা মেডিকেল আমাৰ চৰকাৰ হওঁতে আমি পাইছিলোঁ, আজি 14খন আছে। অহা 5 বছৰত আৰু 10খন আমি আৰম্ভ কৰিম। অতি শীঘ্ৰে বঙাইগাঁৱত আৰম্ভ হ'ব গৈ আছে, তাৰপিছত বিশ্বনাথ, গোলাঘাট, এটাৰ পিছত এটা মেডিকেল কলেজ আমি আৰম্ভ কৰি যাম। গুৱাহাটী মেডিকেল কলেজ গোটেই ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা এটা মেডিকেল কলেজ হ'ব লাগে যাক লৈ সমগ্ৰ ভাৰতবাসীয়ে গৌৰৱ কৰিব পাৰে, অকল অসমবাসীয়ে নহয়। 3000 বিছনাযুক্ত হস্পিটেল, অতি আধুনিক হস্পিটেল নিৰ্মাণৰ যিটো সপোন অহা দিনত বাস্তৱ হৈ থকাটো আপোনালোকে পাব। উই শ্বুড প্ৰজেক্ট 99%। ডক্টৰবিলাকে কাম যদি কৰা নাই, 4.5 কোটি OPD কেনেকৈ হৈ আছে, স্বাস্থ্য ব্যৱস্থাত 99% ভাল আছে, 1% বেয়াটোক প্ৰজেক্ট কৰি 99% ভাল কাম কৰা ডক্টৰ আৰু স্বাস্থ্যকৰ্মীক আমি হত উৎসাহিত কৰিব নালাগে বুলি মই আপোনালোকক আহ্বান জনাইছোঁ।
0: একাংশ চিকিৎসালয়ত চিকিৎসক নথকা বিষয়টো সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন চিকিৎসালয়ত চিকিৎসক থকাটো নিশ্চিত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে ন ৰূপত সজাই তোলা হৈছে। অসমৰ ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত কাজি নেমুৰ সংৰক্ষণ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অৰ্থাৎ কৃতিস্বত্ব লাভ কৰিছে। যোৱা 3 জুলাইত পেটেণ্ট কাৰ্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই লা ৰেজিন ভিত্তিক খাব পৰা প্ৰলেপ কাজি নেমুৰ ওপৰত ব্যৱহাৰ কৰিলে ফলৰ পৰা পানীৰ বাষ্পীভৱন কম হয় আৰু শ্বসন প্ৰক্ৰিয়া নিয়ন্ত্ৰিত থাকে। ফলত কাজিনেমুৰ সতেজতা আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি পায়। এই প্ৰলেপ সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত হোৱাৰ বাবে ই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো নিৰাপদ। ৰাজ্যৰ কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই সামাজিক মাধ্যমযোগে কালি বিশ্ববিদ্যালয়খনৰ এই গুৰুত্বপূৰ্ণ সফলতা প্ৰশংসা কৰাৰ লগতে পেটেণ্ট লাভৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিজ্ঞানী তথা বিশেষজ্ঞলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ এই সাফল্য ৰাজ্যখনৰ কৃষি গৱেষণা ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য অগ্ৰগতি। এই উদ্ভাৱনে কাজিনেমুৰ বাণিজ্যিক দিশটোক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমনা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে 1948 চনৰ লোকপিয়ল আইনৰ 11 নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নৈমিত্তিক ছুটী, শিশু পৰিচৰ্যা ছুটী, আৰ্জিত ছুটী আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হলে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে চৰকাৰী বিষয়া কৰ্মচাৰীৰ 3 বছৰ পৰ্যন্ত কাৰাবাস হোৱাৰ লগতে 1000 টকা জৰিমনা ভৰিব লাগিব। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত এইবাৰ সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ লোকপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOS উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব।

0: আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: ইছৰোৰ শতাধিক বিজ্ঞানীৰ পদত্যাগ, 3 আগষ্টৰ পৰা অৰুণোদয়ৰ ধৰ বিতৰণ, ছেপ্টেম্বৰৰ পৰা নিযুত মইনা নিযুত বাবু আঁচনিৰ প্ৰৱৰ্তন আৰু বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত মৰ্জাৰ বিমানবন্দৰৰ স্থান লাভ আদি বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। গগনযান মানৱ অভিযানকে

0: প্ৰৱৰ্তন আৰু বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত মৰ্জাৰ বিমানবন্দৰৰ স্থান লাভ আদি বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। গগনযান মানৱ অভিযানকে ধৰি দেশৰ একাধিক কৌশলগত মহাকাশ অভিযানৰ সৈতে জড়িত শতাধিক বিজ্ঞানীয়ে শেহতীয়াকৈ ইছৰোৰ পৰা পদত্যাগ কৰাত কেন্দ্ৰীয় মহাকাশ বিভাগ উদ্বিগ্ন হৈ পৰা বাতৰিত দৈনিক অসম কাকতে গগনযান অভিযানৰ মাজতে ইছৰোৰ শতাধিক বিজ্ঞানীৰ পদত্যাগ শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূত, দৈনিক জনমভূমিসহ আন কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰবল বৰষুণকো নেওচি পুৰীৰ ৰথযাত্ৰাত 10 লক্ষাধিকৰ সমাৱেশ শিৰোনামেৰে পুৰীৰ ঐতিহাসিক জগন্নাথ ৰথযাত্ৰাৰ এটা বাতৰি অসমে প্ৰতিদিন কাকতে আলোকচিত্ৰসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে প্ৰয়োজনত অৰুণাচলী দুৰ্বৃত্তক গুলিওৱাৰ নিৰ্দেশ শীৰ্ষক এটা বাতৰিৰ লগতে 6-7 আগষ্টত নিযুত মইনা নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে আৰ্জেণ্টিনাৰ অবিশ্বাস্য জয়ৰ কাৰিকৰ সেই বৃদ্ধ মেচি শিৰোনামেৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ জয়লাভৰ বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। 498 কোটি টকাৰে কামাখ্যা কৰিডৰ প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ বাতৰিক অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ এটা বাতৰি ইউ এছ এক্সপেৰেঞ্চ ষ্ট্ৰাইকছ ইণ্টু নৰ্ডাৰ্ণ ইৰাণ শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে স্পৰ্শকাতৰ এলেকাসমূহৰ সংৰক্ষিত বনাঞ্চলসমূহ সুৰক্ষিত কৰাৰ উদ্দেশ্যে অহৰহ নিৰীক্ষণ বৰ্তাই ৰখাৰ বাবে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰিবলৈ আৰক্ষী বাহিনী আৰু বনৰক্ষী বেটেলিয়নসমূহৰ প্ৰতি আহ্বান জনোৱাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
1: ইংলেণ্ডে যোৱা নিশা কাৰ্ডিফৰ ছফিয়া গাৰ্ডেন্সত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি 44 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 233 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক 86 ৰাণ কৰে। বিৰাট কোহলীয়ে 65 ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফৰা আৰ্চাৰ আৰু গছ এটকিংছে 3টাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে 2টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 45 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ হৈ জ' ৰুটে 99 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ গুৰনুৰবাৰে 2টা উইকেট লাভ কৰে। জ' ৰুটক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণীৰে 2-3 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যত সাময়িকভাৱে বন্ধ হৈ থকা চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্যায় মুকলি। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা। কাজিনেমুৰ সংৰক্ষণ প্ৰযুক্তিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ কৃতিস্বত্ব। আৰু 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক পৰাস্ত কৰি ইংলেণ্ডৰ সমতা স্থাপন। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ জলন্ধৰ ছাউনী ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে আজি হাৰিয়ানাৰ জিণ্ড ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি জিণ্ড আৰু ছোনিপটৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাজ্যত অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3দিনীয়া ভ্ৰমণসূচী লৈ আজি নিশা পশ্চিমবংগলৈ যাব। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলে প্ৰকাশ কৰিছে। অসমৰ ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত কাজি নেমুৰ সংৰক্ষণ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা কৃতিত্বত্ব লাভ কৰিছে। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমনা ভৰিব লাগিব। আৰু গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। এই ঘণ্টাৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 লোকক প্ৰশিক্ষণ লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে সুচাৰুৰূপে দায়িত্ব পালন নকৰিলে শাস্তি বিহা হ'ব বুলি লোকপিয়ল সঞ্চালকালয়ৰ প্ৰকাশ ৰাজ্যৰ কৃষকৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক আদৰণি নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰ ছাউনি ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰে প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে ওদালগুৰি জিলাৰ মাজবাট ৰেল ষ্টেচনটো নিৰ্মাণ কৰা হৈছে উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে মাজবাট ৰেল ষ্টেচন উদ্বোধনী ফলকো স্থায়ীভাৱে মুকলি কৰে

0: ৰাজ্যপাল গৰাকীয়ে ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেল যাতায়াতৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ এই বিকশিত আধুনিক ৰেলৱে ষ্টেচনটোৱে যাত্ৰীৰ বাবে উন্নত সুবিধা, আধুনিক, সুৰক্ষিত আৰু সুবিধাজনক যাতায়াত ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ওদালগুৰিৰ জিলা আৰু সমগ্ৰ অঞ্চলটোৰ বাণিজ্য, পৰ্যটন, শিক্ষা আৰু সামগ্ৰিক, সামাজিক, অৰ্থনৈতিক বিকাশৰ নতুন গতি সঞ্চাৰ হ'ব বুলি আশা প্ৰকাশ কৰে। মাজবাট ষ্টেচনটোত যাত্ৰীৰ সুবিধাৰ বাবে নতুন প্ৰৱেশ দুৱাৰ, ষ্টেচন চৌহদত যাতায়াত আৰু যান বাহন ৰখাৰ ব্যৱস্থা, যাত্ৰীৰ বাবে ফুট অভাৰব্ৰিজ, লিফ্ট, শীততাপ নিয়ন্ত্ৰিত অপেক্ষাগৃহ, শিশুৰ যত্নকক্ষ, পৰিষ্কাৰ খোৱাপানী আৰু আধুনিক শৌচাগাৰ সংযোজন কৰাইছে। বিশেষভাৱে সক্ষম লোকৰ সুবিধাৰ বাবে ৰেম্প, স্পৰ্শভিত্তিক পথ আৰু বিশেষ নিৰ্দেশনা ফলকৰ ব্যৱস্থা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ লয়। আজি মুকলি কৰা ষ্টেচনসমূহ বিকশিত ভাৰতৰ বাবে আধুনিক ৰেল উন্নত আন্তঃগাঁথনিৰ অধীনত বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটি চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন, কৰ্মসংস্থান আৰু স্থানীয় ব্যৱসায় বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে। যাত্ৰী অনুকূল বিশ্বমানৰ সা সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্যৰ প্ৰতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে উন্নত পাৰ্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি জল সংৰক্ষণ, সৌৰ শক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ 74,694 গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। তেওঁ কয় যে অহা 31 জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত মুঠ 25,277 গৰাকী যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছিল। সংবাদমেলত বিমল বৰাই কয় যে 25,277 গৰাকী যুৱক যুৱতীৰ ভিতৰত 12,976 গৰাকী যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ সুদমুক্ত ঋণ প্ৰদান কৰা হৈছে। কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়ন ভিত্তিত দ্বিতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বাকী থকা 12,313 গৰাকী যুৱক যুৱতীক পুনৰ মূল্যায়ন কৰি যোগ্য বিবেচিত হলে দ্বিতীয় কিস্তিৰ ঋণ দিয়া হ'ব। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা মতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত 74,694 গৰাকী যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছে। সংবাদমেলত বিমল বৰাই কয় যে যিসকল উদ্যমীয়ে এই আঁচনি লাভ কৰাৰ পিছতো দ্বিতীয় পৰ্যায়ৰ ঋণ লাভৰ পৰা যোগ্যতা অৰ্জন কৰিব পৰা নাই, তেওঁলোকে ভালদৰে কাম কৰিবলৈ চেষ্টা কৰা উচিত।
1: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদানৰ জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলা আৰু তাৰ ফলত আত্মনিয়োজনৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এটা বাট যাতে প্ৰশস্ত হয় আৰু সমগ্ৰ ৰাজ্যজুৰি এক শক্তিশালী এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ পৰিৱেশ গঢ়ি তোলাটোৱে আছিল এই আঁচনিখনৰ মূল উদ্দেশ্য।
0: ৰাজ্যৰ জ্যেষ্ঠ ACS বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। কৰ্তব্যত অৱহেলা, উচ্চপদস্থ বিষয়াৰ নিৰ্দেশ অৱমাননা আৰু কৰ্মস্থলীত নিয়মিতভাৱে উপস্থিত নথকাৰ অভিযোগত চক্ৰৱৰ্তীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হয়। উল্লেখযোগ্য যে 2011 চনৰ 22 জুলাইত বিষয়াগৰাকীক নিলম্বন কৰা হৈছিল। শীৰ্ষ বিষয়াৰ নিৰ্দেশৰ পাছতো নিৰ্বাচনী বৈঠকত উপস্থিত নথকা, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গুৰুত্বপূৰ্ণ দায়িত্ব সময়মতে পালন নকৰা আৰু কাৰ্যালয়ত সুৰাপান কৰাৰ অভিযোগত চক্ৰৱৰ্তীক সেই সময়ত নিলম্বন কৰা হৈছিল। পৰৱৰ্তী সময়ত বিভাগীয় তদন্তৰ বাবে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ডঃ ৰৌচানাৰা বেগমক দায়িত্ব দিয়া হয়। 2018 চনৰ 22 মে'ত ডঃ ৰৌচানাৰা বেগমে চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সত্য বুলি প্ৰতিবেদন দাখিল কৰে।

0: ইয়াৰ পাছতে আত্মপক্ষ সমৰ্থনৰ বাবে অৰূপ কুমাৰ চক্ৰৱৰ্তীলৈ কেইবাবাৰো জাননী জাৰি কৰা হয়। 2018 চনৰ পৰা এই বছৰৰ জানুৱাৰী মাহলৈকে চক্ৰৱৰ্তীলৈ কেইবাবাৰো জাননী প্ৰেৰণ কৰাৰ পাছতো তেওঁ কোনো সঁহাৰি নিদিলে। অৱশেষত পৰহি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
1: লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে সঠিকভাৱে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব আৰু জৰিমনা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে 1948 চনৰ লোকপিয়ল আইনৰ 11 নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নৈমিত্তিক ছুটী, শিশু পৰিচৰ্যা ছুটী, আৰ্জিত ছুটী আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হলে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে বিষয়া কৰ্মচাৰীক 3 বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে 1000 টকা জৰিমনা বিহা হ'ব। উল্লেখযোগ্য যে অহা 2 আগষ্টত 2টা পৰ্যায়ত ৰাজ্যত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিশেষ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আদালতত সাক্ষ্যদান কৰে। ইয়াৰ পাছতে অভিযুক্ত পক্ষৰ অধিবক্তাই আজি পামী বৰঠাকুৰক জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সন্দৰ্ভত জেৰা কৰে। অৱশ্যে পামী বৰঠাকুৰৰ সাক্ষ্যদান প্ৰক্ৰিয়া আজিও সম্পূৰ্ণ নহল। সোমবাৰে সাক্ষ্যদানৰ বাবে তেওঁ পুনৰ আদালতত উপস্থিত হ'ব লাগিব। আদালতত সাক্ষ্যদান কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত পামী বৰঠাকুৰে কয় যে অভিযুক্তৰ অধিবক্তাই অবান্তৰ কথাৰে তেওঁক ব্যতিব্যস্ত কৰিবলৈ চেষ্টা কৰিছে। গুৱাহাটী মহানগৰীত নিয়ম নমনাকৈ চলোৱা গ্ৰীণ বাছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আজি পৰিবহণ বিভাগে অভিযান চলাই নিয়ম নমনা তেনে 15খন গ্ৰীণ বাছ জব্দ কৰে। কালিও পৰিবহণ বিভাগে অভিযান চলাই প্ৰায় 35খন গ্ৰীণ বাছ জব্দ কৰিছিল। আনহাতে বিভাগটোৱে গ্ৰীণ বাছ চালকসকলৰ অনুজ্ঞাপত্ৰও দুমাহৰ বাবে বাতিল কৰে। উল্লেখযোগ্য যে জব্দ কৰা গ্ৰীণ বাছসমূহ বেটকুচিত থকা পৰিবহণ বিভাগৰ কাৰ্যালয় আৰু আন্তঃৰাজ্যিক বাছ আস্থানত ৰখা হৈছে। উল্লেখযোগ্য, কিছুদিন পূৰ্বে গ্ৰীণ বাছে সংঘটিত কৰা দুৰ্ঘটনাত 2 লোকৰ মৃত্যু হৈছিল। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই 2টা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে ফোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। কামৰূপ জিলাৰ আমিনগাঁৱৰ লোকপিয়লৰ সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত আজি প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত বাৰ্তা শীৰ্ষক এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। 2027ৰ লোকপিয়লৰ পূৰ্বে বিশেষ সজাগতাৰ বাবে এই কৰ্মশালা অনুষ্ঠিত হয়। লোকপিয়ল প্ৰক্ৰিয়া কেনেদৰে সফলভাৱে ৰূপায়ণ কৰিব পাৰি এই বিষয়ে এই কাৰ্যসূচীত বিতংভাৱে আলোচনা কৰা হয়। এই কৰ্মশালাত লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক, কামৰূপ জিলাৰ আয়ুক্ত উপস্থিত থাকে। 2027ৰ লোকপিয়ল প্ৰক্ৰিয়া 2টাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত লোকপিয়ল 17 আগষ্টৰ পৰা গৃহ গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2027 বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই লোকপিয়ল আৰু গৃহ গণনা প্ৰক্ৰিয়া ৰাইজে কি নথিপত্ৰ দাখিল কৰিব লাগে বা নালাগে এই বিষয়ে এই কৰ্মশালাত উল্লেখ কৰা হয়। লোকপিয়ল প্ৰক্ৰিয়াৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে উল্লেখ কৰে। ৰাজ্যৰ প্ৰাক্তন সৈনিকসকলক আত্মনিৰ্ভৰ আৰু ব্যৱসায়িকভাৱে সফল কৰি তুলিবলৈ আজি PHDCCLৰ উদ্যোগত গুৱাহাটীত এখন উদ্যমী কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত প্ৰাক্তন সৈনিকসকলক সামৰিক সেৱাৰ পৰা উদ্যমীলৈ পৰিৱৰ্তন কৰাৰ বাবে জ্ঞান, দক্ষতা আৰু আত্মবিশ্বাস আয়ত্ত কৰাৰ কৌশল শিকোৱা হয়। কৰ্মশালাত ব্যৱসায়িক পৰিকল্পনা, বিত্তীয় ব্যৱস্থাপনা, চৰকাৰী আঁচনিৰ সুবিধা, বিপণন কৌশল, ডিজিটেল ব্যৱসায়ৰ সুযোগ আৰু ষ্টাৰ্টআপৰ পুঁজিৰ বিষয়ে আলোচনা কৰা হয়। কৰ্মশালাত 100জনতকৈও অধিক প্ৰাক্তন সৈনিকে অংশগ্ৰহণ কৰে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
0: কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিশেষ পদক্ষেপ ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ

0: শুভাৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত আজি আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখন শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় মাহজাতীয় শস্য অভিযানৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক গতিশীল, বিজ্ঞানভিত্তিক আৰু কৃষকমুখী কৰি তোলা। এই আধুনিক বাহনখনত উদ্ভিদৰ ৰোগ আৰু কীট পতংগ চিনাক্তকৰণৰ বাবে মাইক্ৰস্কোপ, ৰোগ নিৰ্ণায়ক সঁজুলি, মাটি আৰু পানী পৰীক্ষাৰ কিট, পোক পতংগ চিনাক্তকৰণৰ সামগ্ৰী, ডিজিটেল তথ্য ভাণ্ডাৰ, GPS ইণ্টাৰনেট সংযোগ আৰু বিশেষ প্ৰদৰ্শনী পৰ্দা সংযোজন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। চলিত বিত্তীয় বৰ্ষত সত্ৰখনৰ উন্নয়নৰ বাবে 35 কোটি টকা আবণ্টন দিয়া ব্যৱস্থা আৰু এই ক্ষেত্ৰত পশ্চিমবংগৰ চৰকাৰৰ লগত ৰাজ্য চৰকাৰে যাৱতীয় আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হোৱাত সমিতিয়ে সন্তোষ প্ৰকাশ কৰে। এই পদক্ষেপে মধুপুৰ সত্ৰক অসমৰ জাতীয় আৰু আধ্যামিক জীৱনক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত গুৰুজনাৰ অৱদানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলিও সমিতিৰ সদস্যসকলে আশা প্ৰকাশ কৰে। এই সন্দৰ্ভত আমাৰ আকাশবাণীৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
1: বটদ্ৰৱা সত্ৰৰ লেখীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষ সময় অতিবাহিত কৰা কোচবিহাৰ মধুপুৰ সত্ৰক সজাই পৰাই তোলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 16 জুলাইৰ নিশা সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমযোগে সিদ্ধান্ত লোৱা হৈছে বুলি কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে বিপুলভাৱে আদৰণি জনাইছে।
0: আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ 9 মাইল আৰু 10 মাইলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই কৃত্ৰিম বানৰ ফলত গুৱাহাটী যান বাহন আৰক্ষীয়ে জৰুৰী পথ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুযায়ী উজনি অসমৰ পৰা গুৱাহাটী অভিমুখে আহিবলগীয়া বাহনসমূহ সোণাপুৰৰ দিগাৰু হৈ আহিবলৈ কোৱা হৈছে। একেদৰে গুৱাহাটীৰ পৰা উজনিলৈ যাবলগীয়া বাহনসমূহ নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে। কৃত্ৰিম বানৰ ফলত যোৰাবাটত যান জঁটৰ সমস্যা হৈছে আৰু বহু বাহন কৃত্ৰিম বানৰ বাবে আবদ্ধ হৈ আছে। মৰিগাঁও জিলাৰ মানিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি নৱনিৰ্মিত মিনি ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় 12 কোটি 64 লাখ টকা ব্যয় সাপেক্ষে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। এই ষ্টেডিয়ামখনতে পৰহিলৈৰ পৰা পিলিক চৌধুৰী আন্তঃ জিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 গৰাকী লোকক প্ৰশিক্ষণ। লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে সুচাৰুৰূপে দায়িত্ব পালন নকৰিলে শাস্তি বিহা হ'ব বুলি লোকপিয়ল সঞ্চালকালয়ৰ প্ৰকাশ। ৰাজ্যৰ কৃষকৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক আদৰণি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: nang pidun puloti ili to maphan nang kapin khat ating pen apor pen chover nang ji jong si ke so bang inglum tet pulote check up dam serak nang ji lapen ki ahut pen men men tong sikot so det do kokta the la so phan ki kai ki ta inhaler kalite doctor pen nang ki pia do waya bang ke chithik ik ding mate kedo keda maling ta chepon krisi ke nang ji aku usumara tumsi labang so ke so kilong pulutang ti nangli tum kai ki dowai mate inhaler ka chepon kri kenang sot lapen school hem sitami than pia kenang sot athi jaseme chung si a usu bang kisu chipur det pulutang ti dowai mate inhaler tong sikot pen kipi ke pale kenang sot labang so kisu ki allergy pen ta khai ithe lasi kopi si chumi chuno mate kapaching rai nang ji kache pahilu nang ji anke kapachini kenang sot labang so kisu patha kache rok tok কেডো কেনং সট আথি কেসো বং মেন মেন চিপুর দেট পেন আচে থে বং উনে দেট পুতি লাসো হুট কোসন সি কে পা মিমা কে রাব দুন জি মা আফান কাচিনি কেনং সট আপরা টিং পেন কেলাং দুন থিক থি পেন আচে থে কে বং উন ইয়া জক আপরা না ফান কাফিরি মিমিতা দুকক জি লাসি কি জুত সি মানি জং সি লা বং সো কেসো চলং বং দুকক পুলো টাংতি নংলি তুম কাই কি তা কি দো কে দাম কাচেরি মাটি কাচে রক টক আবং কেনং সট কিচো কিজুন কাছিরে মতে কাছেপাং থের লাপেন কাছেপালাক উ ই পেন দো পুলোতে নংলি তুম থাঙ কাশিক সাকতা আবিজি মতে কে মাথা কিসুং উজেলামকে আবি আথে লবাং সো কিসো কি মজকতা চলং থে সিতা কেসো কাছে লাং পামি লাপেন কাছে রক টক পেন দো পুটে ই অকে প্রাণ সিতামি মেসেন উন লাপানসি আসমা কেসো পুথাক থিয়েক পেন চেথান্দাম ইচ্ছতল
1: নন হ্যাঁ ডাঙ তুম সেঙ্কান কেমি ইংটি পি পেন আস্তমা কে সব থাক লামজির কে থান আর চুইক লং লাপানচে অক প্রাণ জামে কে কাং থানে লাকে আকাশবাণী ডিফু
2: মন কি বাত হে জন জন কি সভি কি কুছ আপনি সি अनकही विरासत की उम्मीदें नए भारत की तो सुनिए इस महीने 26 जुलाई सुबह 11 बजे मन की बात आकाशवाणी और दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। आप भी माननीय प्रधानमंत्री के मन की बात का हिस्सा बन सकते हैं। इसके लिए आप अपने सुझाव 24 जुलाई तक टोल फ्री नंबर 1-800-11-7800 पर रिकॉर्ड कर सकते हैं या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या MyGov के ओपन फोरम में पोस्ट कर सकते हैं या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं। तो याद रखें रविवार 26 जुलाई सुबह 11 बजे मन की